0: हेलो
1: हेलो हेलो जुलाई
0: हेलो जुले डिग्री कसा छान
1: ना चंबर गेल छे
0: या
1: गरकुना
0: चंबा गेलसन गरकोनो न जुक्सन ओले या लिया या कसा तने नमतो खमजा जुक्सा चंबा गेलसन ले या कसा आजा छमा खमजा इन लिया ले या तने इलन डिग्री में नंगा गजु क्लिक सा जिन डक चंबा गेलसन ले या लु सनकानी ठोपा जुक्से दाउने
1: योले
0: सनुन मोलिनाम ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ